আৰু নাতি ভয়ে নি চাকাশৰি মাৰো নাও ভৰত হো সুতা হুন হাজুৰ কাই আই ৰায়ে চাং জাননী সমেত ভাই নিবশিষে আজ কৃপা খুলাই পাওঁ ফুৰ্চাদ পনি জানলাই।